0: 사똥 마보 사똥가 소리 럭지 뭐지 탕바시오 사배 꼭 살아 정라실래야 어앵 들게스 덩커
1: 아노 영물에
0: 아숙 디니 디니 바하이 아탕코 탈라마 코레 샤바이 갈라 꾸노 코버레 또 위파
1: 꾸노 코버 그르 영물에
0: 지니데 데 코버럭 샤바이시 제 탕고 힌 탕마니 랑부샤 또 러헐리야노 뭐부터 해 동아 샤바 히니파노 지티러 러헐리야 बरो हाय बुइबा फातरा साकेले खाने करै दे आहे पान नवरांग पैसा रहकै त ते शपान कसां खामो
1: बापरे उफ सातुं खा पा पा पा आ नोगवा सिकि जपान फाइलिया आ मु फांगले रोसे मोजी थांगवाय सिवो सेकोनी बुमा आनो तुइ सिकि जा खाने गरा दे
0: आओ
1: तामो बाबू सिकोनी नमा खाय बाहिं खा
2: हमिया आगिन हाइनता
0: हिंदी तोय
1: होडी ओ साबोंखु साबो आयंग दुगेस दे
2: आनो यमसला कक सालाय दंखाटा
1: आहा आ सिनि नुखुनि कथमा रंग न दे ते सावै पाय पाय बु साबो तुइ र जुगिया पुरुचि जुगिया ताबु ततर बायखा ओरि र बायखा तग रग बुकरां सगय उरास खामा हा आ আনি বা আহাইং উই তং বাইখা তাম সালাং সিনানি
2: খাটা তুই দি অংসলা সালচাইয়া সালচা মরণ নিসাইয়া সে ওই কি ফিল্লে মা ফাইয়ানো চাকরি খাই হিন দে আর মামাং দিন থাংসুক মা
0: আবোদা অংসে অংসে বিহিরনি কক না হিন দে আস অং অং বিহিরনি কক সামা বা নরে মায়া দে আংলা আ ক কাহাম করং থাংমা বয়া নগাওয়ালা সি থাংমানে আবোন দে আসাইমান আসানানি কাই ককলিয় তামো সানানে চংদা হামলিয়া না কি চিনে তমংদা হামলিয়া মতাই রক্ত সাওয়াই মানছি ও অতে মা সাব শরীর গো হামিয়া চাকরি ফানছে না তুগুই মান খাম মরে তমন হিঞ্জাকছি কপাল হায়ানে জরা চখরে বুডুক তো মন না হিন
2: হিংকাই অংমরে অংচলা আং থাংরাছি নুকাই
0: হিংকাই
1: হিন্দি বনজরা মাইরফান যাই থাঙ্গাই খামন্তা আই গুগে
2: চালিয়া অংচলা
0: সাদিতা
1: সেকুনি বুমা হিন্দু খাই সাতুনি চরা
0: হিন্দি খা
1: ও চরানি বখর সাম বংলিয়া তি রফা লুই নাই লাইয়া ন
0: হিন্দি
1: হিন্দি রমদি
0: বসাদি বাবু
1: হিন্দি
0: হিন্দি
1: রমদি হিন্দি
0: রমকা বসাদি